এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ দহলৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাৱিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই আজি শিৱসাগৰ জিলাৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত চন্তক আৰু নেপালীখুটি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে। বান পৰিস্থিতি পৰিদৰ্শন কৰি জে পি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে তেওঁ বান

0: ক্ষতিগ্ৰস্ত ৰাইজৰ ওচৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলি তেওঁ কয়। তদুপৰি বানত ক্ষতি হোৱা সম্পত্তি, বাসগৃহ আদিৰ পুনৰ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ভয়াৱহ ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
1: মুখ্যমন্ত্ৰী জীকে সাথ মই দেখ ৰহা হু কি কিতনা নুকচান ইয়ে বাঢ় কে কাৰণ জো মন কে তৰফ সে জো নদী আ ৰহী হে উসকে মাধ্যম সে ইয়াহা গাঁও কে গাঁও তকলিফ মে পড় গয়ে বহুত জ্যাদা নুকচান হুয়া হে। নুকচান মাল কা ভি হুয়া হে, মবেশী কা ভি হুয়া হে, বহুত বড়ি সংখ্যা মে লোগো কো সম্পত্তি কা ভি বহুত নুকচান হুয়া হে। ইস দুখ ভরি ঘড়ি মে হম সব আপকে সাথ হ্যাঁ, ভারত সরকার আপকে সাথ হ্যাঁ। মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদি জি নে মুঝে ইহা জায়জা লেনে কে লিয়ে ভেজা হ্যায়। মানে ইহা সারি স্থিতিও কা হেমন্ত বিশ্ব শর্মা ডাঙ্গোরিয়া জি কে সাথ কি চর্চা কি হ্যায়।
0: পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল আৰু কেশৱ মহন্ত উপস্থিত থাকে। শ্ৰীনাড্ডাই ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কাইলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বানৰ বিভীষিকা সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। শ্ৰীনাড্ডাই তেওঁৰ চাক্ষুষ অভিজ্ঞতাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই আজি নাজিৰা সমষ্টিৰ আমগুৰি বাগানত বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰি সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে।
2: আমগুৰি বাগানত আহিছিলো, নাজিৰা সমষ্টিৰ বাকী জাগাবিলাকতো গৈছিলো। ইয়াতে ৰাইজে বিচাৰিছে যে তেওঁলোকক ঘৰখিনি বেলেগ এটা জাগালৈকে লৈ যাবৰ কাৰণে আমি মেনেজাৰৰ লগত কথা পাতি এইটো ব্যৱস্থা কৰি দিম আৰু ঘৰখিনি বনাবৰ বাবেও তেওঁলোকক আমি পুঁজিৰ যোগান ধৰিম। বিদ্যালয় 10 তাৰিখৰ পৰা খুলিব, হয়তো গোটেইখিনি নোৱাৰিব, অকণমান আমি বেলেগ ব্যৱস্থা কৰিব লাগিব। DC-য়ে চিন্তা কৰিব, আহোম দলংখনৰ ওপৰতো মোক মেমৰেণ্ডাম দিছে যে দলংখন একেবাৰে বেয়া হৈ গৈছে, আমি ঠিক কৰি সকলো মানুহৰতো মাটি নাই, কিন্তু ইয়াত এটা সুবিধা আছে, এটলিষ্ট বাগানৰ পৰা আমি মাটিখিনি ল'ব পাৰিম।
0: ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বিভিন্ন অংশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, দৰং, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 28টা ৰাজহচক্ৰৰ 365খন গাঁৱৰ 15,342 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 89লৈ বৃদ্ধি পাইছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত 3খন নদীৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰিছে। গহপুৰৰ মাজেৰে বৈ যোৱা কুকুৰাজান নদীৰ ছিগা মথাউৰিৰে পানী সোমাই গহপুৰ অসামৰিক চিকিৎসালয়, ৰাজহচক্ৰ কাৰ্যালয়কে ধৰি বহুকেইটা প্ৰতিষ্ঠান বুৰাই পেলাইছে। একেদৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ছিগাৰ ফলত খাটৰবাৰী, দৰিয়াঘাট আদি অঞ্চল প্লাৱিত হৈছে। বাঢ়নি পানীয়ে বহু ঘৰ বাৰী বুৰাই পেলাইছে। ইপিনে সুলেঙি নদীৰ বাঢ়নি পানীত নবিল অঞ্চলৰ বহু খেতিপথাৰ বুৰ গৈছে। দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত বেংগাবৰা গাঁৱত নোৱা নদীৰ বাঢ়নি পানী আজি পুৱা মথাউৰিৰ প্ৰায় 10 মিটাৰ অংশ ছিঙি লৈ যায়। ইয়াৰ ফলত ঔটলা পঞ্চায়তৰ লগতে সমীপৱৰ্তী জলজলি চমুৱা পৰা গাঁও পঞ্চায়তৰ 30খনতকৈ অধিক গাঁও প্লাৱিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ছিগা মথাউৰিৰ অংশটো মেৰামতিৰ প্ৰস্তুতি চলাইছে। ইপিনে নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা আজি পুনৰ অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত ধনশিৰি আৰু দৈয়াং নৈৰ নামনি অংশত জলপৃষ্ঠ বৃদ্ধিৰ আশংকা কৰা হৈছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ভূটান পাৰত হোৱা প্ৰবল বৰষুণৰ ফলত ওদালগুৰি জিলাৰ শুক্লাই, ননাই, কুলচি, নোৱা, ভলগা, গুলন্দী, পাগলাদিয়া নৈৰ আদি বহাৰ ফলত বহু অঞ্চল বুৰ গৈছে। চুকলাইনৰ বাঢ়নি পানীত আজি ডিমাকুছিৰ 4গৰাকী শিক্ষাৰ্থী বিদ্যালয়ৰ পৰা উভতি যোৱাৰ পথত উটি যোৱাৰ উপক্ৰম হয় যদিও পাছত স্থানীয় লোকে উদ্ধাৰ কৰি আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰায়। পাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে মাজবাটৰ ভুহুৰাবাৰী, ডাফলাপতা পথত ঘহনীয়াৰ সৃষ্টি কৰিছে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়ক ভূপেন বৰা, উৎপল বৰা আৰু ঋষিৰাজ হাজৰিকাৰ সৈতে বিহপুৰীয়া সমষ্টিৰ বনপুৰি, জামুগুৰি মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটোৰ আধা অংশ খহনীয়াত জাহ যোৱাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল আতংকিত হৈছে। অসম সাহিত্য সভাই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰি এই তথ্য ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছে। সভাৰ সভাপতি ডঃ

0: মুৰব্বীসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ পৰা বানত ক্ষয়ক্ষতিৰ ক্ষতিয়ান লোৱাৰ লগতে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। চৰকাৰে প্ৰদান কৰা বান সাহায্য আৰু অন্তৱৰ্তীকালীন বিত্তীয় সাহায্যৰ পৰা যাতে কোনো বান প্ৰভাৱিত লোক বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে এই ক্ষেত্ৰত সকলো বিভাগক স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। শ্ৰীমতী নেওগে বানত ক্ষতি হোৱা কৃষিভূমিৰ পুনৰ উদ্ধাৰৰ বাবে কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক আৰু ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ চাফ চিকুণ তথা মেৰামতিৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। বানত ক্ষতিগ্ৰস্ত নামঘৰ অংগনবাদী কেন্দ্ৰসমূহকো শীঘ্ৰে চাফ চিকুণ কৰিবলৈ বিভাগীয় লোকক পৰামৰ্শ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ পৌৰসভাক নিৰ্দেশ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে সঞ্জীৱনী পাঠকে।
1: ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 76 সংখ্যক পুণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হয়। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত লোককল্যাণ দিৱসৰ কাৰ্যসূচীত জনতাৰ কল্যাণৰ হকে প্ৰশাসনীয় ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ 13 গোটক কৰ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। তদুপৰি 10 বিষয়া ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আৰু 41 জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে বৰদলৈৰ নিষ্ঠা আৰু ৰাজ্যখনৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ বাবে এই ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰা সম্ভৱ হৈ উঠিছিল। তেওঁৰ সাহস আৰু দেশপ্ৰেমক প্ৰতিটো প্ৰজন্মই স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি লোককল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত লোককল্যাণ দিৱসত কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সৰুপাই দাসক তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু ৰাজহুৱা সেৱাৰ বাবে লোকসেৱা বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। আধুনিক অসম নিৰ্মাণত গোপীনাথ বৰদলৈৰ অতুলনীয় অৱদান আৰু ভূমিকাৰ বিষয়ে তেওঁ ভাষণত আলোকপাত কৰে। এই দিৱসৰ পৰা অনুপ্ৰাণিত হৈ বৰ্তমানৰ ব্যৱস্থাত সংস্কাৰ আৰু উদ্ভাৱন আনি জনসেৱাক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায়। একেদৰে বিশ্বনাথ, মৰিগাঁও, বাক্সা, কামৰূপ, লখিমপুৰ, শ্ৰীভূমি, নগাঁওকে ধৰি সমূহ জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত লোককল্যাণ দিৱস পালন কৰা হয়। সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি 7 সম্পূৰ্ণ হৈছে। 2019 চনৰ এই দিনটোতেই সংসদে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 নম্বৰ অনুচ্ছেদ বাতিল কৰিছিল। ইয়াৰ পূৰ্বে 370 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 370 নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমান আন্তঃগাঁথনি বিকাশৰ লগতে শিক্ষা, স্বাস্থ্য, উদ্যমিতা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে অঞ্চলটোৰ মহিলা, পিছপৰা সম্প্ৰদায়কে ধৰি দশকজুৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিতসকল বৰ্তমান উপকৃত হৈছে। শ্ৰীমোদীয়ে জম্মু কাশ্মীৰ আৰু লাডাখৰ বিকাশ তথা প্ৰতিগৰাকী নাগৰিকে ডাঙৰ সপোন দেখা আৰু বিকশিত ভাৰত গঢ়াৰ বাবে অৰিহণা যোগোৱা তথা লক্ষ্যপ্ৰাপ্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ নিৰ্দেশৰ পৰিৱৰ্তন ঘটাই যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ জাৰি কৰিছে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে হত্যাকাৰী শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত নিম্ন আদালতে বিহা শাস্তি বাহাল ৰাখি যাৱজ্জীৱন কাৰাদণ্ডৰ বিশেষ নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে ৰিণ্টু শৰ্মাই 2021 চনৰ 21 আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক নৃশংসভাৱে হত্যা কৰিছিল। মৰিগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত সৃষ্টি সিঙে আজি আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে জিলাখনৰ জনস্বাৰ্থৰ সৈতে জড়িত

0: সপ্তাহ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ইয়াৰ লগতে বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা, নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন তথা কৃষকসকলৰ সহায় হোৱাকৈ জিলাখনত জলসিঞ্চন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সংবাদ মাধ্যমে ৰাইজৰ মাজত সঠিক তথ্যৰ প্ৰচাৰ তথা চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আমাৰ পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিব। লোকভৱনত কাইলৈ দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ হাবাই ইংটি গাঁৱত প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভৱন আজি উদ্বোধন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক তুলিৰাম ৰংহাঙে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে। 150গৰাকী বালিকা শিক্ষাৰ্থীৰ আসন সংৰক্ষিত এই বিদ্যালয়খন দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ইতিবাচক খবৰ বুলি শ্ৰীৰংহাঙে মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ তথা আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ হাবে তেৰণো উপস্থিত থাকে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমানবন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেলথ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ বাবে চেষ্টা চলাব বুলি লাভলীনাই উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাৰণতে আপোচ নকৰে বুলি শ্ৰীনাড্ডাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন অংশত ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 10লৈ বৃদ্ধি, বিস্তীৰ্ণ অঞ্চল প্লাবিত। উজনি অসমৰ প্ৰলয়ংকাৰী বানৰ উৎস উদ্ঘাটন কৰিবলৈ চৰকাৰৰ প্ৰতি অসম সাহিত্য সভাৰ আহ্বান। ৰাজ্যজুৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুণ্যতিথি আজি লোক কল্যাণ দিৱস হিচাপে পালন। আৰু কমনৱেলথ গেমছত ৰূপৰ পদক জয়েৰে অসমলৈ উভতি অহা লাভলীনা বৰগোহাঁইক বিমানবন্দৰত আদৰণি।
2: আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে ৰিলে কিয়ে গে সন্ধিয়াৰ আঞ্চলিক বাতৰি অভি আপ সুন ৰহে থে। সভি শ্ৰোতাও কা আকাশবাণী কে হাফলিং কেন্দ্ৰ মে পুনঃ এক বাৰ হম স্বাগত কৰতে হে। দোস্তো অব আৰম্ভ কৰতে হে ডিমাসা কাৰ্যক্ৰম। ইস কাৰ্যক্ৰম মে আইয়ে সুনতে হে আধুনিক গীত কনক কেম্পৰাই আৰু উনকে সাথীয়ো কে আৱাজো মে।